এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে ৰাজ্যজুৰি অসম আৰক্ষীয়ে চলোৱা অভিযানত 330 জন প্ৰবঞ্চকক গ্ৰেপ্তাৰ। দুদিনীয়া ভ্ৰমণসূচীৰে উপৰাষ্ট্ৰপতিৰ আজি অসম আগমন। ৰাজ্যত অহা বছৰৰ পৰা কৃতি শিক্ষক বাছনি প্ৰক্ৰিয়া সলনি হ'ব বুলি শিক্ষামন্ত্ৰীৰ ঘোষণা। সুৰাৰ অবৈধ ব্যৱসায় কঠোৰভাৱে নিয়ন্ত্ৰণ কৰাৰ বাবে আবকাৰী বিভাগৰ পদক্ষেপ। আৰু মহিলাৰ এছিয়া কাপ T20 ক্ৰিকেট প্ৰতিযোগিতাত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ 7 উইকেটত জয়। নমস্কাৰ, বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যজুৰি অসম আৰক্ষীয়ে কালি পুৱাৰে পৰা চলোৱা অভিযানত মুঠ 330 জন প্ৰবঞ্চকক গ্ৰেপ্তাৰ কৰে। কাজিৰঙাত অনুষ্ঠিত আৰক্ষী অধীক্ষকৰ সন্মিলনৰ পাছতে অসম আৰক্ষীয়ে প্ৰবঞ্চকৰ বিৰুদ্ধে এই অভিযান চলায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ অনুসৰি ৰাজ্যৰ 29খন জিলাত এই অভিযান চলোৱা হয়। এই অভিযানকালত আৰক্ষীৰ সৈতে যোগাযোগ কৰি গোচৰ মীমাংসা কৰা দালালকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। নকল আৰু চুৰি সামগ্ৰী বিক্ৰী কৰা প্ৰবঞ্চকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ইয়াৰ লগতে আৰক্ষীৰ পৰিচয় দি সাধাৰণ লোকক প্ৰবঞ্চনা কৰা লোকৰ বিৰুদ্ধেও আৰক্ষীয়ে অভিযান চলায়। আৰক্ষীয়ে অভিযানকালত লখিমপুৰত 15 জন, গুৱাহাটীত 2 জন, কামৰূপত 33 জন, বঙাইগাঁৱত 12 জন, মৰিগাঁও আৰু ধুবুৰীত 7 জন।

0: গোৱালপাৰাত 5 জন, বজালী টামাৰহাটত 4 জনকৈ, শিৱসাগৰ আৰু গোলাঘাটত 2 জন, তিনিচুকীয়াত 15 জন, কাছাৰত 39 জন, দৰঙত 18 জন, কোকৰাঝাৰত 20 জন, হোজাইত 16 জন, নগাঁৱত 11 জন, বৰপেটাত 26 জনকৈ লোকক গ্ৰেপ্তাৰ কৰে। আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙে প্ৰকাশ কৰা মতে একাংশই অসমৰ বাহিৰত থাকিও ৰাজ্যত প্ৰৱঞ্চনাৰ জাল মেলি আহিছে। আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে প্ৰৱঞ্চকৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অভিযান অব্যাহত ৰখাৰ কথাও প্ৰকাশ কৰিছে। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন দুদিনীয়া অসম ভ্ৰমণসূচীৰে আজি পুৱা গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হ'ব। ভ্ৰমণকালত উপ ৰাষ্ট্ৰপতিগৰাকীয়ে এলানি শৈক্ষিক, সাংস্কৃতিক আৰু ৰাজহুৱা অনুষ্ঠানত ভাগ ল'ব। উপ ৰাষ্ট্ৰপতিগৰাকীয়ে গীতানগৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে বিমান বন্দৰৰ পৰা পোনে পোনে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ ৰাওনা হ'ব। বিয়লি শ্ৰীৰাধাকৃষ্ণনে গুৱাহাটীৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজিত শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন সমাৰোহত ভাগ ল'ব। উপৰাষ্ট্ৰপতিগৰাকী কাইলৈ পুৱা কামাখ্যা মন্দিৰ দৰ্শন কৰিব। ইয়াৰ পাছত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ এটা আধাৰশিলা স্থাপন অনুষ্ঠানত ভাগ ল'ব। তেওঁ লগতে বিশ্ববিদ্যালয়খনৰ অভিৱৰ্তন কেন্দ্ৰত শিক্ষাৰ্থী, অধ্যাপক, অধ্যাপিকা, কৰ্মচাৰী আৰু বিশিষ্ট নাগৰিকৰ সৈতে মত বিনিময় কৰিব। অসম ভ্ৰমণ সামৰি উপৰাষ্ট্ৰপতিগৰাকী মেঘালয়ৰ ৰাজধানী শ্বিলঙলৈ ৰাওনা হ'ব। তাত তেওঁ চচথাম প্ৰেক্ষাগৃহৰ এটা ৰাজহুৱা অভ্যৰ্থনা আৰু সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব। উপৰাষ্ট্ৰপতিগৰাকী পৰহিলৈ ইম্ফললৈ যাব। তেওঁ মাইৰংস্থিত IANA সংগ্ৰহালয় তথা যুদ্ধ স্মাৰক আৰু ইম্ফল সৈনিক বিদ্যালয় পৰিদৰ্শন কৰিব। ইয়াৰ পাছতে উপৰাষ্ট্ৰপতিগৰাকী অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰলৈ ৰাওনা হ'ব। ভ্ৰমণৰ অন্তিম দিনা শ্ৰীৰাধাকৃষ্ণনে অৰুণাচল প্ৰদেশ বিধানসভাৰ বিশেষ অধিৱেশনত ভাগ ল'ব আৰু বিধানসভাৰ বিথিকা তথা সংগ্ৰহালয় পৰিদৰ্শন কৰিব। তেওঁ লগতে ইটানগৰস্থিত জৱাহৰলাল নেহৰু ৰাজ্যিক সংগ্ৰহালয় আৰু শ্ৰৱণ শক্তিৰোহিত তথা দৃষ্টিৰোহিত শিক্ষাৰ্থীৰ বাবে থকা দঞ্চিপল বিশ্বন বিদ্যালয়ো পৰিদৰ্শন কৰিব। অহা বছৰৰ পৰা কৃতি শিক্ষক বাছনি প্ৰক্ৰিয়া সলনি কৰা হ'ব। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্য চৰকাৰৰ উচ্চ শিক্ষা আৰু বিদ্যালয় শিক্ষা বিভাগৰ উদ্যোগত আয়োজিত শিক্ষক দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত অংশগ্ৰহণ কৰি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কালি এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে ৰাজ্যিক পৰ্যায়ৰ শিক্ষক বাছনিৰ বাবে এতিয়াৰে পৰা জিলা আয়ুক্তৰ অনুমোদনৰ প্ৰয়োজন হ'ব। তেওঁ কয় যে বঁটাৰ বাবে আবেদন কৰা শিক্ষকে পাঠদানৰ বাণীবদ্ধ ৰূপো দাখিল কৰিব লাগিব। অহা শিক্ষাবৰ্ষৰ পৰা এই প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে।
1: আমি যিটো নেশ্যনেল টিচাৰ এৱাৰ্ড দিয়াৰ যিটো ইভালুৱেশ্যন পদ্ধতি, সেই একেটা ইভালুৱেশ্যন পদ্ধতি আমি অৱলম্বন কৰিছোঁ। তাৰ মাত্ৰ ইয়াত আমাৰ ডাইৰেক্ট ফেচ টু ফেচ ইণ্টাৰভিউ বা তেওঁলোকৰ প্ৰেজেণ্টেশ্যন চোৱা নহয়, কিন্তু অহা বছৰৰ পৰা আমি শ্বৰ্ট লিষ্টেড শিক্ষকসকলৰ আমি প্ৰেজেণ্টেশ্যনো চাম। আৰু এইখিনি ইভালুৱেশ্যনত মূলতঃ আমি চাইছোঁ যে তেওঁলোকে টেকনলজিৰ ব্যৱহাৰ তেওঁলোকে কিমানখিনি কৰিছে, উদ্ভাৱনীমূলক শিক্ষাৰ পদ্ধতি তেওঁলোকে কিমানখিনি কৰিছে, লগতে তেওঁলোকৰ কো কাৰিকুলাৰ এক্টিভিটিজ আৰু কমিউনিটি এংগেজমেণ্ট, তেওঁলোকে সমাজখনক, যিহেতু বিদ্যালয় এটা কমিউনিটি ইনষ্টিটিউচন হয়, কমিউনিটি মবিলাইজেশ্যনত কেনেকুৱা ভূমিকা পালন কৰিছে, এই গোটেইখিনি চাই আমাৰ ইভালুৱেশ্যন হয় আৰু এই বঁটা প্ৰদান কৰা হৈছে।
0: অনুষ্ঠানত ভাষণ দি শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে শিক্ষকসকল অকল ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক জীৱনৰ পথ প্ৰদৰ্শক নহয়, বৰং এখন সুস্থ, শিক্ষিত, শৃংখলাবদ্ধ আৰু মূল্যবোধ সম্পন্ন সমাজ গঢ়ি তোলাৰ অন্যতম চালিকা শক্তি। শিক্ষাৰ্থীসকলৰ জ্ঞান, চৰিত্ৰ, নেতৃত্বগুণ, দায়িত্ববোধ আৰু সামাজিক দায়বদ্ধতা বিকশিত কৰাৰ শিক্ষকসকলৰ ভূমিকা অতুলনীয় বুলি তেওঁ উল্লেখ কৰে। একবিংশ শতিকাৰ শিক্ষাৰ প্ৰয়োজনীয়তাৰ সৈতে সংগতি ৰাখি আধুনিক প্ৰযুক্তি আৰু নৱতম শিক্ষণ পদ্ধতি গ্ৰহণ কৰি শিক্ষাদানৰ মান অধিক উন্নত কৰাৰ বাবে মন্ত্ৰীগৰাকীয়ে শিক্ষকসকলৰ প্ৰতি আহ্বান জনায়। তেওঁ কয় যে শিক্ষা ব্যৱস্থা অধিক উদ্ভাৱনমুখী, দক্ষতাভিত্তিক আৰু শিক্ষাৰ্থীকেন্দ্ৰিক কৰি তোলাত শিক্ষক সমাজে অগ্ৰণী ভূমিকা পালন কৰিব লাগিব। 600 বছৰীয়া আহোম ৰাজত্বৰ ইতিহাসৰ স্বাক্ষৰ বহন কৰা একালৰ ৰংপুৰ আৰু বৰ্তমানৰ শিৱসাগৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰ স্বীকৃতি প্ৰদানৰ দিশত কেন্দ্ৰীয় চৰকাৰে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে প্ৰকাশ কৰি কয় যে ৰংপুৰ শিৱসাগৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা দিয়াৰ বাবে যোৱা 19 জুনত ভাৰত চৰকাৰৰ তৰফৰ পৰা ইউনেস্কোত আনুষ্ঠানিকভাৱে মনোনয়ন দাখিল কৰা হয়। ৰংঘৰ, কাৰেংঘৰ, দৌল, পুখুৰী আৰু আহোমসকলৰ অন্যান্য স্থাপত্য কাৰুকৌশলৰ অমূল্য নিদৰ্শনেৰে সমৃদ্ধ এই ভূমি কেৱল অসমৰে নহয় বৰঞ্চ সমগ্ৰ ভাৰতবৰ্ষৰ গৌৰৱ বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয় যে 2024 চনত চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ পাছত ৰংপুৰ শিৱসাগৰক লৈ গ্ৰহণ কৰা এই পদক্ষেপে আহোমৰ গৌৰৱগাথাক বিশ্বৰ সন্মুখত উজ্বলাই তুলিব। ডঃ শৰ্মাই অসমৰ ঐতিহ্য

0: বিশ্বৰ বুকুত সগৌৰৱে প্ৰতিষ্ঠা কৰাৰ এই ঐতিহাসিক প্ৰচেষ্টাৰ বাবে অসমবাসীৰ হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জনায়। ৰাজ্যত সুৰাৰ অবৈধ ব্যৱসায় কঠোৰভাৱে নিয়ন্ত্ৰণ কৰাৰ বাবে আবকাৰী বিভাগে পদক্ষেপ লোৱাৰ কথা ঘোষণা কৰিছে। অবৈধভাৱে সুৰা উৎপাদন আৰু সৰবৰাহে জনস্বাস্থ্যৰ প্ৰতি ভাবুকি সৃষ্টি কৰাৰ লগতে ৰাজ্য চৰকাৰে যথেষ্ট ৰাজহ ঘাটিৰ সন্মুখীন হবলগীয়া হৈছে। সেয়ে চৰকাৰে ৰাজহ ঘাটি নোহোৱা কৰাৰ কাৰণে অবৈধ সুৰাৰ ক্ষেত্ৰত কঠোৰ নীতি নিয়ম বলৱতৰ সিদ্ধান্ত লৈছে। গুৱাহাটীৰ কৰ ভৱনত কালি অনুষ্ঠিত এখন বৈঠকত আবকাৰী মন্ত্ৰী অতুল বৰাই এই সিদ্ধান্তৰ কথা প্ৰকাশ কৰিছে। অসমৰ বিভিন্ন জিলাৰ আবকাৰী অধীক্ষক, উপ অধীক্ষক, পৰিদৰ্শক, সহপৰিদৰ্শকসকলৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত মন্ত্ৰী শ্ৰীবৰাই সকলোকে আইনৰ কঠোৰ বলৱৎকৰণত অগ্ৰাধিকাৰ দিবলৈ নিৰ্দেশ দিয়ে। আনহাতে কৰ ভৱনত অনুষ্ঠিত আই এম এল এফ বি এৰ দেশীয় সুৰা আৰু বটলিং প্লেণ্টৰ অনুজ্ঞাপত্ৰধাৰীসকলৰ সৈতে অনুষ্ঠিত আন এখন বৈঠকত মন্ত্ৰীগৰাকীয়ে সুৰাৰ বিক্ৰী বিতৰণ ব্যৱস্থাৰ সৈতে জড়িত বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰে। এই বৈঠকত আবকাৰী বিভাগৰ আয়ুক্ত সচিব বীৰেন্দ্ৰ মিট্টাল, আয়ুক্ত জিতু দলে, যুটীয়া সচিব ৰশ্মি বৰুৱা গগৈকে ধৰি বিভাগটোৰ ভালেকেইগৰাকী জ্যেষ্ঠ বিষয়াই অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে দিনজোৰা কাৰ্যসূচীৰে কালি কৰ ভৱনত আবকাৰী বিভাগৰ বিভিন্ন কাম কাজৰ পৰ্যালোচনা কৰে। বৈঠকৰ অন্তত আবকাৰী মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰা মতে চৰকাৰে কেৱল বিদেশী সুৰাই নহয় পৰম্পৰাগত সুৰাৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰাৰ সিদ্ধান্ত লৈছে। সেই অনুসৰি আবকাৰী বিভাগে হেৰিটেজ লিকাৰ বাৰ পৰম্পৰাগত পনীয়ক বিশেষ গুৰুত্ব দিয়াৰ বাবে বিশেষ পদক্ষেপ ল'ব।
1: কোম্পানি হোলচেল ৱেৰ হাউচ এণ্ড ব্ৰেণ্ড অনাৰ্ছৰ এছ'চিয়েচন আছিলে। আই এম এফ এল অন হোটেল বাৰ এছ'চিয়েচনৰ বিষয়ববীয়া আছিলে আৰু আই এম এফ এল বি এৰ কোম্পানী স্পিৰিট বটলিং প্লেন আৰু বটলিং প্লেণ্টৰ লাইচেঞ্চিসকলৰ লগত আমি কথা বতৰা পাতিলোঁ। অল আছাম আই এম এফ এল ৰুৰেল এছ'চিয়েচনো আছে সুকীয়াকৈ, তেওঁলোকৰ লগত পাতিলোঁ আৰু এতিয়া আমি হেৰিটেজ লিকাৰ দিবলৈ আমি আগবাঢ়িছো। হেৰিটেজ লিকাৰ এছ'চিয়েচনৰ বিষয়ববীয়া আহিছিলে, তাৰপিছত কান্ট্ৰি স্পীড হোলচেল ৱেৰ হাউচৰ মুঠৰ ওপৰত আজি গোটেই দিনজোৰা আমি কাৰ্যসূচী লৈছিলো। এজেণ্ডা আমাৰ দিনজোৰাই আছে, ষ্টেক হোল্ডাৰ্ছৰ লগত আজি আমি মিটিং কৰিলো।
0: ভাৰত ৰত্ন সন্মানেৰে সন্মানিত ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত কালিৰে পৰা অহা 8 ছেপ্টেম্বৰলৈ এলানি বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত কালি পাঞ্জাবাৰীৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত সদৌ অসম ভিত্তিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা আৰু সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হয়। কলকাতা অসমীয়া সাংস্কৃতিক সংস্থাৰ উদ্যোগত আজি সন্ধিয়া কলকাতাৰ অসম ভৱনত ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানৰ আয়োজন কৰা হৈছে। একেদৰে কাইলৈ বৃহত্তৰ গুৱাহাটী সাংস্কৃতিক সংগঠনৰ সন্মিলিত মঞ্চৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বিয়লি মানুহে মানুহৰ বাবে শীৰ্ষক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। 8 ছেপ্টেম্বৰত ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত কলাক্ষেত্ৰত মহামিলনৰ তীৰ্থ শীৰ্ষক বিশেষ অনুষ্ঠান অনুষ্ঠিত হ'ব। সেইদিনা পুৱা গুৱাহাটীৰ জালুকবাৰী ডঃ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰত সুধা কণ্ঠলৈ শ্ৰদ্ধাৰ্ঘ জনোৱাৰ লগতে ডঃ ভূপেন হাজৰিকা সংগ্ৰহালয়ৰ আধাৰশিলা স্থাপন কৰা হ'ব। অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। সুধাকণ্ঠৰ জন্ম শতবৰ্ষ উদযাপন উপলক্ষে গুৱাহাটীৰ জালুকবাৰীত অহা 8 ছেপ্টেম্বৰত বিশেষ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই কাৰ্যসূচীত প্ৰায় 100 গৰাকী শিল্পীয়ে একেলগে শিল্পীগৰাকীৰ কেইবাটাও চিৰসেউজ গীত পৰিৱেশন কৰিব। ইপিনে শিল্পীগৰাকীৰ বছৰজোৰা জন্ম শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠান অহা 8 ছেপ্টেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ'ব। বিগত বৰ্ষৰ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৱাহাটীত শুভাৰম্ভ কৰা এই বছৰজোৰা অনুষ্ঠানৰ অংশ হিচাপে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভিন ভিন কাৰ্যসূচী অনুষ্ঠিত কৰি অহা হৈছে। আনহাতে সাংস্কৃতিক অনুষ্ঠান সুৰ তীৰ্থৰ উদ্যোগতো আজি গুৱাহাটী কটন এলামেনাই ডঃ ভূপেন হাজৰিকালৈ শ্ৰদ্ধা নিবেদন কৰা হ'ব। সুৰ তীৰ্থৰ উদ্যোগত এই উপলক্ষে বিয়লি ডঃ ভূপেন হাজৰিকাৰ সৃষ্টি আৰু নৱ প্ৰজন্মক এখন আলোচনা চক্ৰৰো আয়োজন কৰা হৈছে। কৃষকৰ উপাৰ্জন 5 গুণ কৰিব পাৰিলেহে অসমখন আগুৱাই যাব বুলি কৃষি আৰু জলসিঞ্চন মন্ত্ৰী পীযুষ হাজৰিকাই মন্তব্য কৰিছে। ভোকেল ফৰ লোকেল আঁচনিৰ অধীনত নতুন ষ্টাৰ্টআপক উৎসাহিত কৰাৰ লগতে গুণগত মান পৰ্যালোচনা কৰাৰ বাবে কালি খেত্ৰী বামফৰৰ অসম মখনা উদ্যোগ পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে অসমখনক আমি কৃষিৰ ক্ষেত্ৰত অগ্ৰণী কৰিব লাগিব আৰু খেতিয়কসকলৰ উপাৰ্জন 2 গুণ নহয় 5 গুণ কৰিব লাগিব, তেতিয়াহে অসম আগুৱাই যাব। ৰাজ্যত মখানা খেতিৰ সম্ভাৱনাৰ বিষয়ে উল্লেখ কৰি শ্ৰীহাজৰিকাই কয় যে এই নতুন খেতিৰ জৰিয়তে খেতিয়কসকল 2 গুণ লাভান্বিত হ'ব। ভাৰতে যোৱা নিশা ডুবাইত অনুষ্ঠিত মহিলাৰ এছিয়া কাপ টি টুৱেণ্টি ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত পাকিস্তানক 7 উইকেটত পৰাস্ত কৰে। ভাৰতে 56 ৰাণত বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 8 অভাৰ আৰু 4টা বলত 3টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। ইয়াৰ পূৰ্বে পাকিস্তানে প্ৰথমে বেট ধৰি 18 অভাৰ আৰু 1টা বলত আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ 55 ৰাণ কৰিবলৈ সমৰ্থ হয়। ভাৰতৰ হৈ শ্ৰীচৰণী আৰু প্ৰেমা ৰাউটে 3টাকৈ উইকেট লাভ কৰে। দীপ্তি শৰ্মাই 2টা উইকেট লাভ কৰে। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক সঞ্জীৱনী পাঠকৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
2: বাল্য বিবাহ বিৰোধী অভিযানলৈ ৰাষ্ট্ৰসংঘৰ বিৰল স্বীকৃতি, একেদিনাই ৰাজ্যত ধৃত 330 ঠক প্ৰবঞ্চক, জলপ্ৰলয়ৰ আশংকাত পুনৰ কঁপিছে নেপাল, দুদিনীয়া কাৰ্যসূচীৰে উপৰাষ্ট্ৰপতি গুৱাহাটীলৈ, আদি ভিন ভিন শিৰোনামৰ বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহত স্থান লাভ কৰিছে। 600 বছৰীয়া আহোম ৰাজত্বৰ ইতিহাসৰ স্বাক্ষৰ বহন কৰা একালৰ ৰংপুৰ আৰু বৰ্তমানৰ শিৱসাগৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ বাবে মনোনয়নৰ উদ্দেশ্যে ভাৰত চৰকাৰৰ তৰফৰ পৰা 19 জুনত ইউনেস্কোৰ ওচৰত আনুষ্ঠানিকভাৱে মনোনয়ন দাখিল কৰাৰ বাতৰিটো দি আছাম ট্ৰিবিউন, দৈনিক জনমভূমি কাকতে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। একেটা বাতৰিকে অসমীয়া প্ৰতিদিন কাকতে ৰংপুৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতিৰ বাবে ইউনেস্কোলৈ প্ৰস্তাৱ শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। শিক্ষক দিৱসৰ দিনা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শিক্ষাবিদ সাহিত্যিক ডঃ নগেন শইকীয়াক সাক্ষাৎ কৰি আশীষ লোৱাৰ এটা বাতৰি দৈনিক অসম কাকতে আলোকচিত্ৰসহ প্ৰকাশ কৰিছে। ৰাজ্যৰ কৃষকৰ আয় দুগুণৰ পৰা 5 গুণলৈ বঢ়াব লাগিব। কৃষক মন্ত্ৰী পীযুষ হাজৰিকাই কালি কামৰূপ জিলাৰ টোপাতলিত অৱস্থিত মখানা প্ৰক্ৰিয়াকৰণ গোট পৰিদৰ্শন কৰি এইদৰে মন্তব্য কৰাৰ বাতৰি অসমীয়া খবৰ কাকতে প্ৰকাশ কৰিছে। নেপালৰ জলপ্ৰলয়ৰ 10 দিনৰ পাছত নেপালী সেনাই কালি ত্ৰিশুলী 3A জলবিদ্যুৎ প্ৰকল্পত বিধ্বস্ত সুৰংগৰ পৰা 2জন কৰ্মচাৰীক জীৱন্তে উদ্ধাৰ কৰাৰ এটা বাতৰি দৈনিক অগ্ৰদূত আৰু আমাৰ অসম কাকতে আলোকচিত্ৰসহ প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৱে কালি শিক্ষক দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত ভাষণ দি ৰাজ্যৰ শিক্ষকসকলে প্ৰযুক্তিৰ প্ৰয়োগ ভালদৰে জানিব লাগিব বুলি মন্তব্য কৰা এটা বাতৰিক নিয়মীয়া বাৰ্তা আৰু দ্য চেণ্টিনেল কাকতে প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। ৰাজ্যজুৰি অসম আৰক্ষীয়ে চলোৱা অভিযানত 330 জন প্ৰবঞ্চকক গ্ৰেপ্তাৰ। দুদিনীয়া ভ্ৰমণসূচীৰে উপৰাষ্ট্ৰপতিৰ আজি অসম আগমন। ৰাজ্যত অহা বছৰৰ পৰা কৃতি শিক্ষক বাছনি প্ৰক্ৰিয়া সলনি হ'ব বুলি শিক্ষামন্ত্ৰীৰ ঘোষণা। সুৰাৰ অবৈধ ব্যৱসায় কঠোৰভাৱে নিয়ন্ত্ৰণ কৰাৰ বাবে আবকাৰী বিভাগৰ পদক্ষেপ। আৰু মহিলাৰ এছিয়া কাপ টি টুৱেণ্টি ক্ৰিকেট প্ৰতিযোগিতাত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ 7 উইকেটত জয়। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।
3: শ্ৰোতাও ভি আপ সুন ৰহে থে আকাশবাণী কে গুৱাহাটী কেন্দ্ৰ সে পুৱাৰ আঞ্চলিক বাতৰি।
4: सबके लिए सामाजिक सुरक्षा अटल पेंशन योजना मोदी जी का संकल्प।
5: योजना उन नौजवानों के लिए है ताकि आप जब 60 साल के होंगे आपको कभी किसी के सहारे की जरूरत न पड़े, आप अपना बुढ़ापा भी गौरव के साथ बिता सको।
4: अब तक इस योजना से 9,50,00,000 से अधिक लाभार्थी जुड़ चुके हैं। अगर आप भी 18 से 40 साल की उम्र के हैं तो मासिक अटल पेंशन सहित योजना के 3 गारंटीड फायदों की जानकारी के लिए अपनी बैंक शाखा से संपर्क करें।
3: FM 100.2 मेगाहर्ट्ज पर यह आकाशवाणी का हाफ लॉन्ग केंद्र है। श्रोताओं, अब समय हो चुका है स्थानीय भाषाओं के कार्यक्रमों के अंतर्गत खेलमा कार्यक्रम का। आनंद लीजिए कुछ खेलमा भक्ति गीतों का रिचर्ड एल लूसाई और उनके साथियों की आवाज़ में।

এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন সমাৰোহত অংশ লৈ উপৰাষ্ট্ৰপতিৰ ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ অগ্ৰগতিক প্ৰশংসা, অনাগত 3 বছৰত ৰাজ্যত কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে প্ৰটন বীম থেৰাপী ব্যৱহাৰৰ বিষয়ে মুখ্যমন্ত্ৰীৰ প্ৰকাশ, উপৰাষ্ট্ৰপতিৰ উপস্থিতিত গীতানগৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ মহাবিদ্যালয়খনৰ 50 বছৰীয়া সফলতাত আলোকপাত, বিশ্বনাথ জিলাৰ বিভিন্ন স্থানত আৰক্ষীৰ অভিযানত 9 জন অবৈধ বাংলাদেশীক আটক আৰু 46 সংখ্যক নৰুৰাম বৰ্মন সোঁৱৰণী ফুটবল প্ৰতিযোগিতাৰ আজি চূড়ান্ত খেল। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে ভাস্বতী দেৱী। এতিয়া শুনক বিতং বাতৰি। দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা উপৰাষ্ট্ৰপতি চিপি ৰাধাকৃষ্ণনে আজি বিয়লি খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজিত শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানত অংশ লয়। বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অনুপ বৰ্মনে উদ্বোধনী ভাষণ দিয়াৰ পাছতে উপৰাষ্ট্ৰপতিগৰাকীক আদৰণি সম্ভাষণ জনোৱা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নিজৰ ভাষণত উপৰাষ্ট্ৰপতি হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাছত চিপি ৰাধাকৃষ্ণনৰ এয়া প্ৰথম অসম ভ্ৰমণ বুলি উল্লেখ কৰে। তেওঁ কয় যে দেশ স্বাধীন হোৱাৰ পাছত ৰাজ্যত মাত্ৰ 3খন চিকিৎসা মহাবিদ্যালয় আছিল আৰু সম্প্ৰতি এই সংখ্যা 14লৈ বৃদ্ধি পাইছে। মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ 9খন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ কাম আগবাঢ়িছে বুলি উল্লেখ কৰি ৰাজ্য চৰকাৰে কৰ্কট ৰোগৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি গঠন কৰা কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ বিষয়ে জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীয়ে অনাগত 3 বছৰত ৰাজ্যত কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে প্ৰটন বীম থেৰাপী ব্যৱহাৰৰ বিষয়েও জানিবলৈ দিয়ে। তেওঁ লগতে স্বাস্থ্যখণ্ডত গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে উল্লেখ কৰে। অনুষ্ঠানত উপৰাষ্ট্ৰপতিগৰাকীয়ে ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ অগ্ৰগতিক প্ৰশংসা কৰে। তেওঁ নিচাযুক্ত অসম গঢ়াৰ বাবে সকলোকে শপতবাক্য পাঠ কৰোৱায়। তেওঁ লগতে ছাত্ৰ ছাত্ৰীসকলক ডিগ্ৰী আৰু ডিপ্লমা

0: প্রমাণপত্র প্রদান করে।
1: ইট ইজ ইনডিড এ ম্যাটার অফ গ্রেট প্লেজার ফর মি টু বি প্রেজেন্ট হিয়ার টুডে ইন দি সেক্রেট ল্যান্ড অফ মা কামাখ্যা। দি ল্যান্ড অফ আসাম রিপ্রেজেন্টস এ রিচ কালচারাল, স্পিরিচুয়াল অ্যান্ড ইন্টেলেকচুয়াল হেরিটেজ। আই অ্যাম ট্রুলি ডিলাইটেড টু বি হিয়ার উইথ ইউ অল অ্যাট দি শ্রীমন্ত শঙ্করদেব ইউনিভার্সিটি অফ হেলথ সায়েন্সেস ইন দ্য ফোর্থ কনভোকেশন। I was informed that the university has been named after the great saint, scholar, reformer and cultural icon of Assam, Mahapur Srimant Shankaradeva. This university carries forward his enduring legacy of knowledge, service and social transformation. Education is the field of health sciences carries with a special responsibility.
0: ইয়াৰ আগেয়ে আজি দিনৰ ভাগত উপৰাষ্ট্ৰপতিগৰাকীয়ে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত গীতানগৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপন অনুষ্ঠানত অংশ লয়। অনুষ্ঠানত দিয়া ভাষণত তেওঁ কয় যে সম্প্ৰতি মহিলাৰ অধিকাৰক প্ৰাধান্য দিয়াৰ ঐতিহাসিক ৰূপান্তৰ হৈছে। শিক্ষানুষ্ঠানসমূহে শিক্ষাৰ্থীক কেৰিয়াৰৰ বাবে সাজু কৰি তোলাৰ লগতে গণতন্ত্ৰ আৰু সমাজৰ উপযোগীকৈ সাজু কৰি তুলিব লাগে বুলি শ্ৰীৰাধাকৃষ্ণনে মত প্ৰকাশ কৰে। গীতানগৰ মহাবিদ্যালয়ে ৰাষ্ট্ৰীয় সেৱা আঁচনি, পৰিৱেশ সম্পৰ্কীয় পদক্ষেপ, সাক্ষৰতা, স্বাস্থ্য সজাগতাকে ধৰি বিভিন্ন দিশত সামূহিক অংশগ্ৰহণৰ জৰিয়তে কাম কৰাক লৈ উপৰাষ্ট্ৰপতিগৰাকীয়ে সন্তুষ্টি ব্যক্ত কৰে। তেওঁ অসমক উত্তৰ পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ বুলি উল্লেখ কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নৱবৈষ্ণৱ ধৰ্মৰ লগতে ভাষা, সাহিত্য, সংস্কৃতিলৈ অৱদান আৰু লাচিত বৰফুকনৰ বীৰত্বৰ কথাও সোঁৱৰণ কৰে। তদুপৰি অসমৰ চাহৰ বিষয়ে তেওঁ প্ৰশংসাসূচক মন্তব্য কৰে। বিগত কেইবছৰমানত অসমত দ্ৰুত বিকাশ হৈছে বুলিও তেওঁ উল্লেখ কৰে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই এই অনুষ্ঠানত অংশ লৈ 50 বছৰ সম্পূৰ্ণ কৰাৰ বাবে গীতানগৰ মহাবিদ্যালয় কৰ্তৃপক্ষক অভিনন্দন জ্ঞাপন কৰে। তেওঁ কয় যে 1977 চনত মহাবিদ্যালয়খন প্ৰতিষ্ঠাকালত মহিলা মহাবিদ্যালয় হিচাপে প্ৰতিষ্ঠা কৰা হৈছিল। সেই সময়ত নাৰী শিক্ষাৰ সুবিধা তেনে সীমিত আছিল বুলি তেওঁ কয়। ৰাজ্যপালগৰাকীয়ে মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাপক অধ্যক্ষা পদ্মশ্ৰী সন্মানেৰে সন্মানিত ইন্দিৰা মিৰিৰ প্ৰতিও শ্ৰদ্ধা জ্ঞাপন কৰে। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই অসমৰ উন্নয়নৰ বিভিন্ন দিশত আলোকপাত কৰে। তেওঁ গীতানগৰ মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলক ষ্টাৰ্টআপ আৰু উদ্যমিতাৰ ক্ষেত্ৰত আগ্ৰহী কৰি তুলিবলৈ আহ্বান জনায়।
2: আমাৰ মহাবিদ্যালয়সমূহত আমি বিদ্যায়তনিক শিক্ষাৰ লগতে ষ্টাৰ্টআপ আৰু এণ্টাৰপ্ৰেনিয়ৰশ্বিপ এই দুয়োটা সংস্কৃতি নিৰ্মাণৰ ওপৰত গুৰুত্ব দিব লাগিব। ৰাজ্য চৰকাৰে কিছুদিন আগতে আমি অসমত ষ্টাৰ্টআপ আৰু ইনোভেশ্যন বিভাগ নামে এটা বিভাগ সৃষ্টি কৰি ৰাজ্যৰ যুৱ প্ৰজন্মৰ মাজত ষ্টাৰ্টআপ আৰু উদ্যমিতাৰ সংস্কৃতি বৃদ্ধি কৰিবলৈ আমি চেষ্টা কৰিছো। মই বিশ্বাস কৰো যে গীতানগৰ মহাবিদ্যালয়ো তেওঁলোকৰ বিদ্যায়তনিক পৰিৱেশৰ মাজত যুৱক যুৱতীসকলক আত্মনিৰ্ভৰ হবলৈ ষ্টাৰ্টআপ আৰু এণ্টাৰপ্ৰেনিয়াৰশ্বিপৰ ওপৰত বিশেষ গুৰুত্ব দিবলৈ প্ৰচেষ্টা কৰিব।
0: ইয়াৰ আগেয়ে উপৰাষ্ট্ৰপতিগৰাকী দুদিনীয়া অসম ভ্ৰমণসূচীৰে আজি পুৱা গুৱাহাটীৰ লোকপ্ৰিয় গোবিনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হয়। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই বিমানবন্দৰত উপৰাষ্ট্ৰপতিগৰাকীক আদৰণি জনায়। উপৰাষ্ট্ৰপতিগৰাকীয়ে কাইলৈ পুৱা কামাখ্যা মন্দিৰ দৰ্শন কৰিব। ইয়াৰ পাছত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ এটা প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত ভাগ ল'ব। তেওঁ লগতে বিশ্ববিদ্যালয়খনৰ অভিৱৰ্তন কেন্দ্ৰত শিক্ষাৰ্থী, অধ্যাপক, অধ্যাপিকা, কৰ্মচাৰী আৰু বিশিষ্ট নাগৰিকৰ সৈতে মত বিনিময় কৰিব। অসম ভ্ৰমণ সামৰি উপৰাষ্ট্ৰপতিগৰাকী মেঘালয়ৰ ৰাজধানী শ্বিলঙলৈ ৰাওনা হ'ব। তাত তেওঁ স্বচ্ছথাম প্ৰেক্ষাগৃহৰ এটা ৰাজহুৱা অভ্যৰ্থনা আৰু সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব। উপৰাষ্ট্ৰপতিগৰাকী পৰহিলৈ ইম্ফললৈ যাব। তেওঁ মাইৰংস্থিত INA সংগ্ৰহালয় তথা যুদ্ধ স্মাৰক আৰু ইম্ফল সৈনিক বিদ্যালয় পৰিদৰ্শন কৰিব। ইয়াৰ পাছতে উপৰাষ্ট্ৰপতিগৰাকী অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰলৈ ৰাওনা হ'ব। ভ্ৰমণৰ অন্তিম দিনা শ্ৰীৰাধাকৃষ্ণনে অৰুণাচল প্ৰদেশ বিধানসভাৰ বিশেষ অধিৱেশনত ভাগ ল'ব আৰু বিধানসভা বিধিকা তথা সংগ্ৰহালয় পৰিদৰ্শন কৰিব। তেওঁ লগতে ইটানগৰস্থিত জৱাহৰলাল নেহৰু ৰাজ্যিক সংগ্ৰহালয় আৰু শ্ৰৱণ শক্তিৰহিত তথা দৃষ্টিৰহিত শিক্ষাৰ্থীৰ বাবে থকা দঁই পল' মিছন বিদ্যালয়ো পৰিদৰ্শন কৰিব। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক ভাস্বতী দেৱীৰ পৰা।
3: বিশ্বনাথ জিলাৰ বিভিন্ন স্থানত অভিযান চলাই আৰক্ষীয়ে 9 জন অবৈধ বাংলাদেশীক আটক কৰিছে। বিশ্বনাথ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক আছিফ আহমেদে আজি সংবাদমেলযোগে এই কথা সদৰি কৰে। শেহতীয়াকৈ অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে কঠোৰ নিৰ্দেশ দিয়াৰ পৰিপ্ৰেক্ষিতত যোৱা নিশাৰ পৰা আজি দুপৰীয়া পৰ্যন্ত জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে কেইবাটাও স্থানত অভিযান চলাইছিল। অভিযানকালত আটক কৰা 9 জন লোকৰ ভিতৰত 7 গৰাকী মহিলা আৰু 2 জন পুৰুষ। আৰক্ষী অধীক্ষকগৰাকীয়ে জনোৱা অনুসৰি এই লোকসকলে দীৰ্ঘদিন

0: পৰহিলৈ ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ উদ্যোগত কলাক্ষেত্ৰত মহামিলনৰ তীৰ্থ শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সেইদিনা পুৱা গুৱাহাটীৰ জালুকবাৰীৰ ডঃ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰত সুধাকণ্ঠলৈ শ্ৰদ্ধাৰ্ঘ্য জনোৱাৰ লগতে ডঃ ভূপেন হাজৰিকা সংগ্ৰহালয়ৰ আধাৰশিলা স্থাপন কৰা হ'ব। এই উপলক্ষে বিশেষ সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে। শিল্পীগৰাকীৰ বছৰজোৰা জন্ম শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠান নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ'ব। অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ গোৱালপাৰা জিলা সমিতিৰ উদ্যোগত আৰু গোৱালপাৰা মহাবিদ্যালয়ৰ সহযোগত বছৰজোৰা কাৰ্যসূচীৰে পালন কৰা সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ আজি সামৰণি অনুষ্ঠান অনুষ্ঠিত হয়। গোৱালপাৰা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত সুধাকণ্ঠক মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জনোৱা হয়। অনুষ্ঠানত সুধাকণ্ঠৰ স্মৃতিত বিশিষ্ট শিক্ষাবিদ তথা আবৃত্তিকাৰ ডঃ অমৰজ্যোতি চৌধুৰীয়ে ৰচনা কৰা মৃত্যু জেনাৰ গান এটা গান শেষ হল শীৰ্ষক কবিতাটো আবৃত্তি কৰা হয়। আকাশবাণী গুৱাহাটী আৰু তেজপুৰ কেন্দ্ৰই শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত পৰহিলৈ তেজপুৰৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত সন্ধিয়া 6 বজাত সুধাকণ্ঠৰ প্ৰতি শ্ৰদ্ধা জনাই গাম তোমাৰেই গান শীৰ্ষক এখন সংগীতালক্ষ্য পৰিৱেশন কৰিব। ৰাজ্যৰ বিভিন্ন প্ৰান্তত সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকীৰ সৈতে সংগতি ৰাখি ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। বিশ্ববৰণ্য শিল্পীগৰাকীৰ জন্ম শতবাৰ্ষিকী উপলক্ষে এয়া আমাৰ বিশেষ প্ৰতিবেদন।
1: অসমৰ লগতে বিশ্বৰ অগণন শ্ৰোতাজনতাক বাচকবনীয়া গীতৰ ভাষাৰে মন্ত্ৰমুগ্ধ কৰা জনতাৰ প্ৰাণৰ শিল্পী ডঃ ভূপেন হাজৰিকাৰ গীত আছিল মানৱতাবাদৰ প্ৰতিভু। এগৰাকী সংগীত শিল্পী বা গীতিকাৰ হিচাপে নহয়, মানুহৰ মনৰ ভাষা, যন্ত্ৰণা আৰু আৱেগ গভীৰভাৱে উপলব্ধি কৰা শিল্পীগৰাকীৰ গীত প্ৰকৃতাৰ্থতে আছিল মানুহৰ বাবে।
2: মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে।
1: বুঢ়ালুইতৰ বিস্তীৰ্ণ জলৰাশিৰ দৰে তেওঁৰ চিন্তা আৰু দৰ্শনো আছিল সৰ্বব্যাপী আৰু সামগ্ৰিক। মাটিৰ গোন্ধ আৰু সহজীৱনৰ স্পন্দন অনুভূত হোৱা এই গীতত মানৱতাৰ প্ৰতি সুতীব্ৰ আহ্বানৰ সুৰ শুনা যায়। প্ৰতিটো শব্দত ধ্বনিত হয় মাটি আৰু মানুহৰ প্ৰতি অকৃত্ৰিম ভালপোৱা। শ্ৰমজীৱী জনসাধাৰণ, নিশ্চয় আৰু আৰ্তজনৰ কথা সুধাকণ্ঠৰ গীতে সুৰীয়াভাৱে শ্ৰোতাৰ মাজলৈ লৈ যায়। মানৱতাবাদী চেতনাক অনন্য উচ্চতা প্ৰদান কৰা কিংবদন্তী শিল্পীগৰাকীৰ গীতত মানুহৰ প্ৰতি দায়বদ্ধতা, সহমৰ্মিতা আৰু ভালপোৱাৰ বাৰ্তা আজিও সমানেই প্ৰাসংগিক। অনাগত সময়তো মানৱতাৰ এই চেতনাৰে তেওঁ প্ৰতিটো প্ৰজন্মৰ মাজত প্ৰবাহিত হ'ব।
0: ৰাজ্যৰ হস্ততাঁত বস্ত্ৰ আৰু ৰেচম মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে আজি বৰপেটাৰ গণকুচিৰ হস্ততাঁত প্ৰশিক্ষণ কেন্দ্ৰ পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে কেন্দ্ৰটোৰ প্ৰশিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰি অভাৱ অভিযোগৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে কেন্দ্ৰটোৰ আধুনিকীকৰণৰ বাবে প্ৰয়োজনীয় পুঁজি আবণ্টনৰ আশ্বাস দিয়ে। তেওঁ প্ৰশিক্ষাৰ্থীসকলক স্বনিয়োজনত গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায়। এই ক্ষেত্ৰত হস্ততাঁত বস্ত্ৰশিল্প বিভাগে বিভাগীয় আঁচনিসমূহৰ জৰিয়তে সহায় সহযোগিতা আগবঢ়াব বুলিও মন্ত্ৰীগৰাকীয়ে আশ্বাস দিয়ে। ক্ৰীড়া বিভাগৰ দায়িত্ব থকা মন্ত্ৰী শ্ৰীদৈমাৰীয়ে বৰপেটাৰ ৰামৰাজ ষ্টেডিয়ামখনো পৰিদৰ্শন কৰে। অৰ্ধনিৰ্মিত ষ্টেডিয়ামখনক পূৰ্ণাংগ ৰূপ দিবলৈ মন্ত্ৰীগৰাকীক বৰপেটাৰ ক্ৰীড়া সংগঠনৰ প্ৰতিনিধিসকলে আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে আজি হাউলিৰ ৰেচম পাম্প পৰিদৰ্শন কৰি অভাৱ অভিযোগৰ বুজ লয়। তেওঁ পাম্পখনক অধিক কাৰ্যক্ষম কৰি তোলাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব বুলিও আশ্বাস দিয়ে। হাইলাকান্দি জিলাৰ প্ৰশিক্ষাৰ্থীসকলৰ সুবিধাৰ্থে শ্ৰী কিষাণ সাৰদা মহাবিদ্যালয়ত আজি উড়ান নামৰ বিশেষ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। হাইলাকান্দিৰ বিধায়ক ডঃ মিলন দাসৰ উদ্যোগত শুভাৰম্ভ কৰা এই কাৰ্যসূচীৰ অধীনত প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা শিক্ষাৰ্থীসকলক উন্নত শৈক্ষিক সহায়, কেৰিয়াৰ গাইডেন্স আৰু বিশেষজ্ঞৰ পৰামৰ্শ প্ৰদান কৰা হ'ব। জিলাখনৰ 900 গৰাকী শিক্ষাৰ্থীক 22 দিন ধৰি এই প্ৰশিক্ষণ দিয়া হ'ব। বিভিন্ন ক্ষেত্ৰত অভিজ্ঞ আৰু বিশেষজ্ঞ এই প্ৰশিক্ষণ প্ৰদান কৰিব। আজিৰ উদ্বোধনী অনুষ্ঠানত অসম বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰাজীৱ মোহন পণ্ট, জিলা আয়ুক্ত জয় বিকাশ, হাইলাকান্দিৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক অমিতাভ সিনহা, ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ মানৱেন্দ্ৰ ৰয়কে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অসম লোকসেৱা আয়োগৰ 2025 বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক মূল পৰীক্ষাৰ দিন ঘোষণা কৰিছে। এই অনুসৰি অহা 9, 10 আৰু 11 অক্টোবৰত গুৱাহাটীৰ বিভিন্ন কেন্দ্ৰত পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব। পৰীক্ষাৰ্থীসকলে

0: অসম লোকসেৱা আয়োগৰ ৱেবছাইট www.aspc.nic.in-ৰ জৰিয়তে অহা 18 আৰু 19 ছেপ্টেম্বৰত প্ৰৱেশ পত্ৰ ডাউনলোড কৰিব পাৰিব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক অৰুণিমা গোস্বামীৰ পৰা।
1: নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এপছুৰ 59 সংখ্যক কেন্দ্ৰীয় বাৰ্ষিক অধিৱেশনখন এইবাৰ চিৰাং জিলাৰ সদৰ কাজলগাঁৱত অনুষ্ঠিত হ'ব। এই উপলক্ষে কাজলগাঁওস্থিত উপেন্দ্ৰনাথ ব্ৰহ্ম মহাবিদ্যালয়ৰ প্ৰাংগণত আজি এখন সাধাৰণ সভা অনুষ্ঠিত হয়। নিখিল বড়ো ছাত্ৰ সন্থাৰ চিৰাং জিলা সমিতিৰ উদ্যোগত আয়োজিত সভাখনত এপছুৰ চিৰাং জিলা সমিতিৰ সভাপতি দিলীপ কুমাৰ বসুমতাৰীয়ে সভাপতিত্ব কৰে। সভাত অভ্যৰ্থনা সমিতিৰ সভাপতি হিচাপে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ জয়ন্ত কুমাৰ বসুমতাৰী আৰু মুখ্য আহ্বায়ক হিচাপে ৰাজা দেৱজিৎ বসুমতাৰীক লৈ এখন সমিতি গঠন কৰা হয়। আজিৰ সাধাৰণ সভাত এপছুৰ কেন্দ্ৰীয় বাৰ্ষিক অধিৱেশনখন অহা জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হয়। নলবাৰী জিলাৰ চামতা আঞ্চলিক ক্ৰীড়া সংঘৰ খেলপথাৰত চলি থকা 44 সংখ্যক নৰুৰাম বৰ্মন সোঁৱৰণি ফুটবল প্ৰতিযোগিতাৰ আজি চূড়ান্ত খেলখন অনুষ্ঠিত হ'ব। অইল ইণ্ডিয়া এফ চি আৰু নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ মাজত হ'বলগীয়া খেলখনৰ চলন্ত বিৱৰণী আকাশবাণী গুৱাহাটী কেন্দ্ৰই আজি সন্ধিয়া 7:20ৰ পৰা প্ৰচাৰ কৰিব। প্ৰবাল কুমাৰ শৰ্মাৰ প্ৰযোজনাত খেলখনৰ ধাৰা বিৱৰণী আগবঢ়াব জিতেন্দ্ৰ শৰ্মা আৰু অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন সমাৰোহত অংশ লৈ উপ ৰাষ্ট্ৰপতিৰ ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ অগ্ৰগতিক প্ৰশংসা। অনাগত 3 বছৰত ৰাজ্যত কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে প্ৰটন বীম থেৰাপী ব্যৱহাৰৰ বিষয়ে মুখ্যমন্ত্ৰীৰ প্ৰকাশ। উপ ৰাষ্ট্ৰপতিৰ উপস্থিতিত গীতানগৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ মহাবিদ্যালয়খনৰ 50 বছৰীয়া সফলতাত আলোকপাত। বিশ্বনাথ জিলাৰ বিভিন্ন স্থানত আৰক্ষীৰ অভিযানত 9 জন অবৈধ বাংলাদেশীক আটক। আৰু 44 সংখ্যক নৰুৰাম বৰ্মন সোঁৱৰণি ফুটবল প্ৰতিযোগিতাৰ আজি চূড়ান্ত খেল।
2: শ্ৰোতাও আপ শুন ৰহে থে সন্ধিয়াৰ আঞ্চলিক বাতৰি আকাশবাণী কে গুৱাহাটী কেন্দ্ৰ সে। ইয়ে আকাশবাণী কা হাফ লং কেন্দ্ৰ হে।
3: सबके लिए सामाजिक सुरक्षा अटल पेंशन योजना मोदी जी का संकल्प।
4: योजना उन नौजवानों के लिए है ताकि आप जब 60 साल के होंगे आपको कभी किसी के सहारे की जरूरत न पड़े, आप अपना बुढ़ापा भी गौरव के साथ बिता सको।
3: अब तक इस योजना से 9,50,00,000 से अधिक लाभार्थी जुड़ चुके हैं। अगर आप भी 18 से 40 साल की उम्र के हैं तो मासिक अटल पेंशन सहित योजना के 3 गारंटीड फायदों की जानकारी के लिए अपनी बैंक शाखा से संपर्क करें।

0: হ্যালো হাফলং,
1: হ্যালো, নমস্কাৰ। মই মৰাণৰ পৰা কৈছিলো, শ্ৰীমতী সন্ধ্যাৰাণী বৰবৰুৱা। মোৰ নাম হয়। মোক হিৰোপন্থীখনৰ যিকোনো এটি গীত শুনাই দিব। হিৰোপন্থীখনৰ যিকোনো এটা গীত শুনাই দিলে হব। আৰু মই গীতটি দিব বিচাৰিছো, শুনাব বিচাৰিছো ভাইকন মুণ্ডা, বিমল বসুমতাৰী, চন্দ্ৰকান্ত পাইক, লগতে সকলোকে।
0: আপনি বারে মে কুছ বতাইঙ্গি, আপ ক্যা করতি হ্যায়?
1: বর্তমান মই এগৰাকী হাউস ওয়াইফ, গৃহিণী। হয় হয়।
0: अब अपनी पसंदीदा गाने का आनंद लीजिए। धन्यवाद।
1: धन्यवाद।